0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, ৰাজ্যপালৰ ভাষণেৰে ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যক্ৰমণিকা আৰম্ভ, ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ বাবে জিলা প্ৰশাসনসমূহৰ ব্যৱস্থা গ্ৰহণ, ব্যয় সংকোচনৰ লক্ষ্যৰে প্ৰতি সপ্তাহৰ সোমবাৰ আৰু শুকুৰবাৰে আদালতৰ সকলো শুনানি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে গ্ৰহণ কৰাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্ব আৰোপ, পৰিবহণ আন্তঃগাঁথনিত নৱতম সংযোজন হিচাপে আজি গুৱাহাটীৰ লালগণেশত ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জী উড়ন সেতু উদ্বোধন, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে গুজৰাট টাইটানছৰ 89 ৰাণত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া বিতং বাতৰি। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হ'ব। ইয়াৰ পাছতে ৰাজ্যপালৰ ভাষণ সন্দৰ্ভত ধন্যবাদসূচক প্ৰস্তাৱ উত্থাপন কৰা হ'ব। অধিৱেশনৰ কালি প্ৰথম দিনা নৱনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰে। বিধানসভাৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনা কৰি প্ৰথমবাৰৰ বাবে বিধায়কসকলে অষ্টম অনুসূচী বহিৰ্ভূত ভাষাত শপত গ্ৰহণ কৰে। শাসনাধিষ্ঠিত NDA মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস বিনা প্ৰতিদ্বন্দ্বিতাৰে বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰীদাসক অভিনন্দন জনায়। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো অসম বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে ৰঞ্জিত কুমাৰ দাসক অভিনন্দন জনায়। অধিৱেশনত অহা 25 মে'ত ৰাজ্যপালৰ ভাষণক লৈ বিতৰ্ক অনুষ্ঠিত হ'ব। 4-দিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। ৰাজ্যত প্ৰশাসনে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। এনে ব্যৱস্থাৰ অংশ হিচাপে গোলাঘাট জিলা প্ৰশাসনে কালি গোলাঘাট নগৰৰ বিভিন্ন বজাৰত অভিযান চলায়। যোগান বিভাগৰ নেতৃত্বত কৃষি, মীন আৰু পশুপালন বিভাগৰ বিষয়াৰে গঠিত বিশেষ গোটে গোলাঘাটৰ চক বজাৰ আৰু বাছষ্টেণ্ড এলেকাত অভিযান চলায় আৰু বজাৰৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰে। জিলা আয়ুক্ত পূবালী গোহাঁইৰ নিৰ্দেশ মৰ্মে চলোৱা এই অভিযানৰ জৰিয়তে বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম সুস্থিৰ কৰি ৰখা, কলা বজাৰ প্ৰতিৰোধ কৰা আৰু গ্ৰাহকসকলক উপযুক্ত দামত সামগ্ৰী যোগান নিশ্চিত কৰাত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। প্ৰশাসনে প্ৰতিখন দোকানৰ সন্মুখত দামৰ তালিকা স্পষ্টভাৱে আঁৰি থবলৈ নিৰ্দেশ দিয়ে। মাজুলীৰ অতিৰিক্ত জিলা আয়ুক্ত শুভ্ৰম আদিত্য বৰাৰ নেতৃত্বত গঠিত কৰ্মবাহিনীৰ এটা দলে কালি কমলাবাৰী অঞ্চলৰ পাইকাৰী আৰু খুচুৰা বজাৰ আকস্মিকভাৱে পৰিদৰ্শন কৰে। দলটোৱে মজুত ৰখা সামগ্ৰীৰ পৰিমাণ, মূল্যসূচীৰ তালিকা, বাণিজ্যিক অনুজ্ঞাপত্ৰ আদি পৰীক্ষা কৰাৰ লগতে ব্যৱসায়ীসকলক প্ৰতিদিনে মূল্য তালিকা প্ৰদৰ্শন কৰিবলৈ আৰু বেচা কিনাৰ সঠিক ৰচিদ নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ দিয়ে। পৰিদৰ্শনকালত ব্যৱসায়ীসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত সকলো চৰকাৰী অনুজ্ঞাপত্ৰ নবীকৰণ কৰিবলৈ আহান জনোৱা হয়। তদুপৰি বজাৰত মূল্য সুস্থিৰ ৰাখিবলৈ আৰু সামগ্ৰীৰ অবৈধ মজুতকৰণ বা কলা বজাৰৰ পৰা বিৰত থাকিবলৈ কঠোৰ সকিয়নি দিয়া হয়। ডিব্ৰুগড়তো অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম নিৰীক্ষণ আৰু বজাৰ ব্যৱস্থাপনা শক্তিশালী কৰাৰ উদ্দেশ্যে পৰহি জিলা পৰ্যায়ত কাৰ্যবাহী এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্ৰম কুৰিৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ বজাৰ মূল্য, যোগান ব্যৱস্থা আৰু উপলভ্যতাৰ শেহতীয়া পৰিস্থিতি পৰ্যালোচনা কৰা হয়। ব্যয় সংকোচনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই উচ্চতম ন্যায়ালয়ে জাৰি কৰা নীতি নিৰ্দেশনাৰ আধাৰতে গুৱাহাটী উচ্চ ন্যায়ালয়েও এই সম্পৰ্কীয় অধিসূচনা জাৰি কৰিছে। এই অনুসৰি প্ৰতি সপ্তাহত দুদিনকৈ অনলাইনৰ জৰিয়তে আদালতৰ কাম কাজ সম্পন্ন হ'ব। তদুপৰি প্ৰতি সপ্তাহৰ সোমবাৰ আৰু শুকুৰবাৰে আদালতৰ সকলো শুনানি অনলাইন অৰ্থাৎ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে গ্ৰহণ কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। এই ক্ষেত্ৰত আদালতৰ সংশ্লিষ্ট বিষয়াসকলে অংশীদাৰসকলৰ সৈতে যোগাযোগৰ ব্যৱস্থা কৰিব। ইন্ধন ৰাহি কৰাৰ স্বাৰ্থত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলে গাড়ী ভাগ বতোৱাৰা কৰি কৰ্মক্ষেত্ৰলৈ অহা যোৱা কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। তদুপৰি প্ৰশাসনীয় কাম কাজৰ বাবে চৰকাৰী গাড়ী ব্যৱহাৰৰ ক্ষেত্ৰতো কিছু বাধা নিষেধ আৰোপ কৰা হৈছে। ইপিনে এদিনত 50% কৰ্মচাৰীয়ে প্ৰশাসনীয় কাম কাজ কৰিব লাগিব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে। কাৰ্যালয়লৈ নহা আন 50% কৰ্মচাৰীয়ে ঘৰৰ পৰা অনলাইনযোগে কাম কৰিব লাগিব। অহা 25 মে'ৰ পৰা এই নিৰ্দেশ কাৰ্যকৰী হ'ব আৰু 26 জুনলৈ বাহাল থাকিব। ৰাজ্যৰ পৰিবহণ আন্তঃগাঁথনিত নৱতম সংযোজন হিচাপে আজি গুৱাহাটীৰ লালগণেশত ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জী উড়ন সেতু উদ্বোধন কৰা হ'ব। সন্ধিয়া 6 বজাত আয়োজিত উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, নৱনিৰ্বাচিত বিধায়ক প্ৰদ্যুৎ বৰদলৈ, বিজয় কুমাৰ গুপ্তা, দীপ্তুল ৰঞ্জন শৰ্মা, ডঃ তপন দাস আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া উপস্থিত থাকিব। 2.8 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখন 376 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। বিশিষ্ট সংস্কৃত পণ্ডিত অধ্যাপক ৰাজেন্দ্ৰ নাথ শৰ্মাক 2025 বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হৈছে। সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত প্ৰথম অসমীয়া প্ৰশাসনিক বিষয়া আনন্দৰাম বৰুৱাৰ 176 সংখ্যক জয়ন্তী উপলক্ষে কালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত স্মৃতিচাৰণ সভাত তেওঁক এই বঁটা প্ৰদান কৰা হয়। আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ উদ্যোগত সভাত আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ কাৰ্যকৰী সমিতিৰ অধ্যক্ষ তাৰিণীকান্ত গোস্বামী আৰু সঞ্চালক ডঃ সুদেশনা ভট্টাচাৰ্যই অধ্যাপকগৰাকীক এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে নগদ 1,00,000 টকা, এখন শৰাই, প্ৰশস্তি পত্ৰ, চেলেং চাদৰ, গামোচা আৰু কিতাপৰ টোপোলা। বঁটা লাভ কৰি তেওঁ এইদৰে কয়।
1: আনন্দৰাম বৰুৱা এৱাৰ্ড ৰাষ্ট্ৰপতিৰ পিছতে এইটো মহামূল্যবান এটা এৱাৰ্ড, আৰু এই আনন্দৰাম বৰুৱাৰ মানে এৱাৰ্ড বুলি যিয়ে নহয় আনন্দ বৰুৱাৰ নামেই যথেষ্ট যে সমগ্ৰ অসমবাসী আচলতে আনন্দৰাম বৰুৱাৰ ওচৰত যিনি চিৰকৃতজ্ঞ, কাৰণ যিজন আনন্দৰাম বৰুৱাই অসমক অকল ভাৰততে নহয় বিশ্ববিখ্যাত কৰিছে অসমক, এইকাৰণে যে তেখেতৰ যিটো মহাকবি ভৱভূতিৰ মহাবীৰ চৰিত নাটকৰ ওপৰত তেখেতে যে সংস্কৃত ভাষ্য লিখিলে জানকীৰাম ভাষ্য, যি জানকীৰাম ভাষ্যৰ নামটো তেওঁ ককায়েকৰ নামত দিলে, ককায়েকৰ নাম জানকীৰাম, গতিকে সেই জানকীৰাম ভাষ্য সংস্কৃত লিখিছে, মডাৰ্ণ স্কলাৰ হৈও ইংলিছ মাধ্যমত পঢ়া শুনা কৰিও তেখেতে সংস্কৃতত ভাষ্য লিখা প্ৰথমগৰাকী অসমীয়া আধুনিক পণ্ডিত নিঃসন্দেহে।
0: ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি লোকভৱনত ডঃ সুধীৰ কুমাৰ জৈনৰ ৰচিত ডায়েবেটিক ফুড চাম আননোন ফেক্টছ নামৰ গ্ৰন্থখন উন্মোচন কৰে। গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে কয় যে বৰ্তমান সময়ত মধুমেহ ৰোগৰ প্ৰাদুৰ্ভাৱ আৰু ইয়াৰ সৈতে জড়িত স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পোৱাৰ ফলত এই ক্ষেত্ৰত সজাগতা সৃষ্টি আৰু সময়মতে চিকিৎসা গ্ৰহণৰ প্ৰয়োজনীয়তা আহি পৰিছে। তেওঁ কয় যে মধুমেহ ৰোগীৰ ভৰিৰ যতনৰ সঠিক, প্ৰমাণিত আৰু সহজে বুজিব পৰা তথ্যৰে সমৃদ্ধ গ্ৰন্থখন মধুমেহ ৰোগী চিকিৎসা কৰ্মীসকলৰ বাবে পথ প্ৰদৰ্শক হিচাপে কাম কৰিব। ৰাজ্য চৰকাৰে গুৱাহাটীৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে জনসাধাৰণৰ জীৱন ধাৰণ সুচল কৰাৰ লক্ষ্যৰে মহানগৰখনৰ 20 উৰণ সেতু আৰু নগৰীয়া কৰিডৰত উলম্ব বাগিচা স্থাপনৰ পৰিকল্পনা কৰিছে। এই আঁচনিৰ অধীনত মহানগৰীৰ ব্যস্ত পথ আৰু উৰণ সেতুৰ মাজৰ কংক্ৰিটেৰে নিৰ্মিত প্ৰায় 8,000 বৰ্গ মিটাৰ অংশ সেউজীয়া পৰিৱেশলৈ ৰূপান্তৰ কৰা হ'ব। চৰকাৰে প্ৰকাশ কৰা মতে নগৰ উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ মাজত ভাৰসাম্য ৰক্ষা কৰি অধিক বাসোপযোগী, স্বাস্থ্যসন্মত আৰু পৰিৱেশ অনুকূল গুৱাহাটী গঢ়ি তোলাই এই পদক্ষেপৰ মূল উদ্দেশ্য। গুৱাহাটী নগৰ আধুনিকীকৰণ অভিযানৰ অংশ হিচাপে ৰূপায়ণ কৰিবলগীয়া এই পদক্ষেপৰ জৰিয়তে বৰ্তমানৰ নাগৰিক আৰু পৰিবহণ আন্তঃগাঁথনিত সেউজীয়া পৰিৱেশৰ সমন্বয়ত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। উলম্ব বাগিচাই নগৰীয়া তাপমাত্ৰা হ্ৰাস, ধূলি আৰু প্ৰদূষণ নিয়ন্ত্ৰণ, বায়ুৰ গুণাগুণ উন্নত আৰু সৌন্দৰ্য বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। বিশেষজ্ঞসকলৰ মতে এই উলম্ব বাগিচা প্ৰকল্পই গুৱাহাটী মহানগৰৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আনিব। প্ৰকল্পটো ৰূপায়ণৰ বাবে বিশেষজ্ঞ আৰু নগৰ পৰিকল্পনাবিদৰ সহায় লোৱা হ'ব। ঈদ উজ জোহা উদযাপনৰ ব্যৱস্থাপনা সন্দৰ্ভত কালি ধুবুৰী জিলা আয়ুক্তৰ সভাকক্ষত এখন প্ৰস্তুতি সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত মেঘনিধি দাহালৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত শ্ৰীদাহালে জিলাখনত শান্তিপূৰ্ণভাৱে ঈদ উদযাপনৰ বাবে আহান জনায়। জিলা আয়ুক্তই অসম গো সংৰক্ষণ আইন 2001ৰ বিধানসমূহৰ বিষয়ে সকলোকে অৱগত কৰি এই আইনৰ অধীনত যথাযথ অনুমতি পত্ৰ অবিহনে গো হত্যা, বিক্ৰী আৰু পৰিবহণত কঠোৰভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি স্পষ্ট কৰি দিয়ে। শ্ৰীদাহালে সভাত উপস্থিত থকা মছজিদ আৰু ঈদগাহসমূহৰ প্ৰতিনিধিসকলক নিজ নিজ সম্প্ৰদায়ক এই আইনৰ বিধানসমূহৰ বিষয়ে অৱগত কৰিবলৈ আৰু কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ যাতে সৃষ্টি নহয় তাৰ প্ৰতি সতৰ্ক হৈ থাকিবলৈ আহান জনায়। তেওঁ জিলা পশু চিকিৎসা বিষয়াক প্ৰয়োজন অনুযায়ী পৰিদৰ্শন আৰু প্ৰমাণীকৰণৰ দায়িত্ব পালন কৰিবলৈ আহান জনায়। জিলা আয়ুক্তগৰাকীয়ে লগতে স্বাস্থ্য বিভাগক ভিৰ থকা ঈদগাহসমূহত যিকোনো জৰুৰীকালীন চিকিৎসাৰ বাবে এম্বুলেন্সৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে অহা 28 মে'ত ৰাজ্যজুৰি ইছলাম ধৰ্মীয় লোকসকলে পবিত্ৰ ঈদ উজ জোহা উদযাপন কৰিব। এইবাৰ ধুবুৰী জিলাত পবিত্ৰ ঈদৰ সময়ত গৰু আৰু মহ কুৰবানী দিয়াৰ পৰা ইছলাম ধৰ্মীয় লোকসকল বিৰত থাকিব। ধুবুৰী জিলা মাৰ্কাজ কমিটি আৰু কেন্দ্ৰীয় ঈদগাহ সমিতিয়ে এটা যুটীয়া প্ৰেছ বাৰ্তাৰ জৰিয়তে এই বিষয়ে ঘোষণা কৰে। ধুবুৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কালি জিলা প্ৰশাসন আৰু ধৰ্মীয় সংগঠনসমূহৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত ঈদৰ সময়ত জিলাখনত শান্তি সম্প্ৰীতি আৰু আইন শৃংখলা পৰিস্থিতি অটুট ৰখা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। চৰকাৰী নিয়ম আৰু সমাজৰ সকলো শ্ৰেণীৰ মাজত ঐক্য সম্প্ৰীতি বৰ্তাই ৰখাৰ স্বাৰ্থত এইবাৰ ধুবুৰীত গৰু আৰু ম'হ কোৰবানী দিয়া সম্পূৰ্ণৰূপে বন্ধ ৰখা হ'ব। ইয়াৰ পৰিৱৰ্তে ধৰ্মপ্ৰাণ ৰাইজে কেৱল ছাগলী আৰু ভেড়াহে কোৰবানী কৰিব। ধুবুৰী জিলাৰ সমগ্ৰ ইছলাম ধৰ্মীয় ৰাইজক ধৰ্মীয় অনুষ্ঠানসমূহৰ দ্বাৰা জাৰি কৰা এই বিশেষ নিয়ম নীতি তথা আহান শ্ৰদ্ধাৰে মানি চলিবলৈ সমিতিয়ে অনুৰোধ জনাইছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 সমাজ জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব বিষয়বস্তুৰ বিশেষজ্ঞ ইন্দ্ৰনীল তালুকদাৰ আৰু কাব্যনীল তালুকদাৰে। অনুষ্ঠানটিৰ আগ ধৰিব জিন্তি ৰাণী ডেকাই। এই অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে চেন্নাই ছুপাৰ কিংছক 89 ৰাণত পৰাস্ত কৰে। চেন্নাই ছুপাৰ কিংছে 230 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 13 অভাৰ আৰু 4টা বলত আটাইকেইটা উইকেট হেৰুৱাই 140 ৰানহে কৰিবলৈ সমৰ্থ হয়। চেন্নাইৰ হৈ শিৱম দুবে সৰ্বাধিক 47 ৰাণ কৰে। গুজৰাটৰ মহম্মদ ছিৰাজ, ৰশিদ খান আৰু কাগিছুৰাবাদাই 3টাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেটৰ বিনিময়ত 229 ৰাণ কৰে। প্ৰতিযোগিতাত আজি হায়দৰাবাদত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাও আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
2: 16শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন, দেশৰ ৰাজনীতিত জেনজিৰ ধুমুহা, সামাজিক মাধ্যমত কক্ৰোচ জনতা পাৰ্টীক লৈ আলোড়ন সৃষ্টি হোৱাৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। বিজেপিৰ অসম প্ৰদেশৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন মন্ত্ৰী তথা 4 বাৰৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে কালি 2য়বাৰৰ বাবে বিধানসভাৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাতৰি, অভিলেখ ৰোশী 2য়বাৰৰ বাবে বিধানসভাৰ অধ্যক্ষ পদত ৰঞ্জিত কুমাৰ দাস শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। একেটা বাতৰিক অসমীয়া খবৰ কাকতসহ প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। পাঁচদেশীয় ভ্ৰমণ সামৰি দেশলৈ উভতি অহাৰ পাছত প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কালি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ বৈঠকত পশ্চিম এছিয়াৰ যুদ্ধৰ ফলত সৃষ্টি হোৱা সংকট সম্পৰ্কে আলোচনা হোৱাৰ বাতৰি, অসমীয়া প্ৰতিদিন কাকতে 4.5 ঘণ্টাৰ কেবিনেট বৈঠকত এছিয়াৰ যুদ্ধৰ প্ৰভাৱক লৈ বিস্তাৰিত আলোচনা শিৰোনামেৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে মেলনিক মুগাৰ সাজ উপহাৰ মোদীৰ শিৰোনামেৰে প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়া ইটালী ভ্ৰমণৰ সময়ত দেশখনৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনিক অসমৰ এৰী চাদৰ আৰু সুগন্ধি জহা চাউল উপহাৰ হিচাপে প্ৰদান কৰাৰ বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। একেটা বাতৰিক নিয়মীয়া বাৰ্তা আৰু দ্য চেণ্টিনেল কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক জনমভূমি কাকতে কোকৰাঝাৰৰ ধোলামৰা লালকুৰা চাবাগিচাৰ পুখুৰীত দুগৰাকী আদিবাসী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অষ্টম অনুসূচীত নাথাকিলেও 16শ বিধানসভাত কালি কেইবাগৰাকীও বিধায়কে ৰাভা কাৰ্বি ৰাজবংশী ভাষাত শপত গ্ৰহণ কৰাৰ বাতৰি, দৈনিক অগ্ৰদূত কাকতে 8টাকৈ ভাষাত বিধানসভাত শপত গ্ৰহণ, নৱনিৰ্বাচিত সদস্যগণৰ শিৰোনামেৰে আলোকচিত্ৰ সহকাৰে প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে আলোচনা অন্তিম পৰ্যায়ত উপনীত হোৱা বুলি কৰা মন্তব্য দি আছাম ট্ৰিবিউন কাকতে ট্ৰাম্প চেজ টকচ উইথ ইৰাণ ইন ফাইনেল ষ্টেজ শিৰোনামেৰে প্ৰকাশ কৰিছে।
0: বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৰাজ্যপালৰ ভাষণেৰে 16শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যক্ৰমণিকা আৰম্ভ। ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ বাবে জিলা প্ৰশাসনসমূহৰ ব্যৱস্থা গ্ৰহণ। ব্যয় সংকোচনৰ লক্ষ্যৰে প্ৰতি সপ্তাহৰ সোমবাৰ আৰু শুকুৰবাৰে আদালতৰ সকলো শুনানি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে গ্ৰহণ কৰাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্ব আৰোপ। পৰিবহণ আন্তঃগাঁথনিত নৱতম সংযোজন হিচাপে আজি গুৱাহাটীৰ লালগণেশত ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জী উড়ন সেতু উদ্বোধন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে গুজৰাট টাইটানছৰ 89 ৰাণত জয়লাভ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।
3: শ্ৰোতাও অভি আপ আছামে পুৱৰ আঞ্চলিক বাতৰি শুন ৰ থে আকাশবাণী কে হাফলং কেন্দ্ৰ হে আৰম্ভ কৰতে হে স্থানীয় গীতো কাৰ্যক্ৰম আজি সবচে পেলে শুনতে খেলমা কাৰ্যক্ৰম আজ শুনতে কুছ খেলমা ভক্তি গীত আৱাজে হে জন লেজাৰ লুংগো ওৰুন কে সাথীয়ো কে আৱাজ মে

0: আজি এখন সংবাদমেলত অভিযুক্ত দাসৰ বাসগৃহত চলোৱা অভিযান সন্দৰ্ভত সবিশেষ সদৰি কৰে। শ্ৰীকুমাৰে উৎকোচ লোৱা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰাৰ লগতে অভিযুক্ত দাসৰ বিৰুদ্ধে আয়তকৈ অধিক সম্পত্তি অৰ্জনৰো এটা পৃথক গোচৰ ৰুজু কৰা হ'ব বুলি জানিবলৈ দিয়ে। চলিত বৰ্ষৰ চাৰিজনকৈ উচ্চপদস্থ চৰকাৰী বিষয়া উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱাৰ তথ্য সদৰি কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰৰ দুৰ্নীতি বিৰোধী আপোচহীন নীতি অনুযায়ী দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে দুৰ্নীতিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
1: ৰাজ্যৰ পৰিবহণ আন্তঃগাঁথনিত নৱতম সংযোজন হিচাপে আজি গুৱাহাটীৰ লালগণেশত ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ উড়ন সেতুখন উদ্বোধন কৰা হয়। আজি কিছু সময় পূৰ্বে উড়ন সেতুখন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, নৱনিৰ্বাচিত বিধায়ক প্ৰদ্যুৎ বৰদলৈ, বিজয় কুমাৰ গুপ্তা, দীপলু ৰঞ্জন শৰ্মা, ডঃ তপন দাস আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ উপস্থিতিত উদ্বোধন কৰে। 2.8 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উড়ন সেতুখন 376 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে।
2: মহানগৰীৰ যোগাযোগ আৰু উন্নয়নত নতুন মাত্ৰা প্ৰদান কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নৱনিৰ্মিত ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ উড়ন সেতুখন উদ্বোধন কৰে। সাংসদ বিজুলী কলিতা মেধি, বিধায়ক ক্ৰমে প্ৰদ্যুৎ বৰদলৈ, বিজয় কুমাৰ গুপ্তা, দীপুৰঞ্জন শৰ্মা, ডঃ তপন দাস আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ উপস্থিতিত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জী উড়ন সেতুখন মহানগৰবাসীৰ বাবে মুকলি কৰি দিয়ে। উল্লেখযোগ্য যে 374 কোটি টকা ব্যয় সাপেক্ষে 2.8 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উড়ন সেতুখন

0: সেৱা আগবঢ়োৱা হ'ব। টাটা কেন্সাৰ হাস্পতাল, শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত প্ৰথম পৰ্যায়ৰ কেমথেৰাপীৰ চিকিৎসা প্ৰদান কৰা হ'ব। পৰৱৰ্তী চিকিৎসা কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ৰ কেমথেৰাপী ইউনিটত প্ৰদান কৰা হ'ব। এই ইউনিটত প্ৰশিক্ষণপ্ৰাপ্ত পেৰামেডিকেল কৰ্মীসকলে কেমথেৰাপী প্ৰদান কৰাৰ লগতে ৰোগী পৰ্যবেক্ষণ আৰু নিৰ্ধাৰিত চিকিৎসা সেৱা আগবঢ়াব। কেমথেৰাপীৰ সময়ত আৰু কেমথেৰাপীৰ পাছত ৰোগীসকলক পৰ্যবেক্ষণ কৰি প্ৰয়োজনীয় ব্যৱস্থা এই ইউনিটতে গ্ৰহণ কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 সমাজ জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব বিষয়বস্তুৰ বিশেষজ্ঞ ইন্দ্ৰনীল তালুকদাৰ আৰু কাব্যনীল তালুকদাৰে। অনুষ্ঠানটিৰ আগ ধৰিব জিন্তী ৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ অহা 25 মে'ত পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। আজি ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। ইয়াৰ পাছতে অহা 25 মে'ত হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ বিপক্ষে যুক্তি দৰ্শাব। ইপিনে অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে গোচৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ আৰক্ষীক পূৰ্বে নিৰ্দেশ দিছিল। সেই অনুসৰি আজি উচ্চ ন্যায়ালয়ৰ মজিয়াত কেছ ডায়েৰীৰ লগতে নিম্ন আদালতৰ নথি পত্ৰ দাখিল কৰা হয়। চৰাইদেউ জিলাৰ কিশোৰীসকলৰ মানসিক সবলীকৰণ আৰু সামাজিক সশক্তিকৰণৰ উদ্দেশ্যৰে বিশ্ববিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ উদ্যোগত আজি এটা বিশেষ সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলাখনৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান পদ্মকুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অসমৰ ৰাজ্যপালৰ কিশোৰী সন্মান সংকল্প কাৰ্যসূচীৰ অধীনত আয়োজিত অনুষ্ঠানত সমল ব্যক্তিসকলে ছাত্ৰ ছাত্ৰীসকলক কেইবাটাও গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয়ত সচেতন কৰে। বাল্য বিবাহৰ কুপ্ৰভাৱ, ইয়াৰ আইনী দিশসমূহৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰাৰ লগতে লিংগ বৈষম্য দূৰীকৰণৰ বিষয়েও এই কাৰ্যসূচীত জানিবলৈ দিয়া হয়। ইয়াৰ পাছতে চাইবাৰ অপৰাধৰ বিষয়ে ছাত্ৰীসকলক বিতংভাৱে জানিবলৈ দিয়া হয়। সৰ্বমুঠ 65গৰাকী ছাত্ৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে। বানপানী, সাম্ভাব্য আৰু প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰী জিলাৰ বিলাসীপাৰা সমজিলা প্ৰশাসনে বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। সমজিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে দুৰ্যোগৰ সময়ত জৰুৰীকালীন ঘটনা সংক্ৰান্তত তাৎক্ষণিক যোগাযোগৰ বাবে এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। জিলাখনৰ ৰোকাখাটা বনিয়াপাৰাত অৱস্থিত আৱৰ্ত ভৱনত এই নিয়ন্ত্ৰণ কক্ষটো স্থাপন কৰা হৈছে। অহা 25 মে'ৰ পৰা 15 অক্টোবৰলৈকে এই কাৰ্যক্ষম হৈ থাকিব। জনসাধাৰণে 03667-25005 নম্বৰত জৰুৰীকালীন সমস্যা সন্দৰ্ভত যোগাযোগ কৰিব পাৰিব। এই নিয়ন্ত্ৰণ কক্ষটো বিলাসীপাৰাৰ সহকাৰী আয়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশ ডেভিডছন দৈমাৰীৰ তত্বাৱধানত পৰিচালিত হ'ব। মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইন্ধনৰ মূল্য বৃদ্ধিৰ অজুহাতত কোনো ব্যৱসায়ীয়ে যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি বা কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি গ্ৰাহকক প্ৰবঞ্চনা কৰিব নোৱাৰে সেই উদ্দেশ্যৰে জিলা প্ৰশাসনে জিলা আয়ুক্তৰ কাৰ্যালয়ত পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকলৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে। গোৱালপাৰাত বিগত কিছুদিন ধৰি কিছু অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত বিষয়টো জিলা প্ৰশাসনে গুৰুত্ব সহকাৰে লৈ কেইবাখনো সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে নিয়মীয়াকৈ বজাৰ পৰিদৰ্শনৰ ব্যৱস্থা কৰিছে। খাদ্য, ৰাজহুৱা যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগকো অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি সন্দৰ্ভত পৰিদৰ্শন আৰু কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকলক অত্যাৱশ্যকীয় সামগ্ৰীৰ দামৰ তালিকা গ্ৰাহকে দেখা পোৱাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰদৰ্শন কৰিবলৈ জিলা প্ৰশাসনে নিৰ্দেশ দিছে।
1: চৰাইদেউ জিলাৰ অসম নাগালেণ্ড সীমান্তৰ নামতোলাত আজি চৰাইদেউ আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ এগৰাকী মহিলা সৰবৰাহকাৰীক আটক কৰিবলৈ সমৰ্থ হয়। অসম নাগালেণ্ড সীমান্তৰ এই অঞ্চলটোক নিষিদ্ধ মাদক দ্ৰব্য সৰবৰাহকাৰীয়ে এটা কৰিডৰ হিচাপে ব্যৱহাৰ কৰি অহাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আজি এই অভিযান চলায়। অভিযানটোৰ সন্দৰ্ভত আমাৰ চৰাইদেউৰ সংবাদদাতা নবুল কোঁৱৰে এইদৰে কয়।
2: চৰাইদেউ জিলা আৰক্ষীয়ে আজি এক অভিযান চলাই নামতোলা তিলা লাইনৰ নিবাসী মায়া তামং নামৰ মহিলাগৰাকীক আটক কৰিছে। মায়া তামঙৰ বাসগৃহত চলোৱা তালাচীত আৰক্ষীয়ে 21টা প্লাষ্টিকৰ টেমাত ভৰাই থোৱা নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰে। অসম নাগালেণ্ড সীমান্তৰ নামতোলা অঞ্চলক ড্ৰাগছ সৰবৰাহকাৰীয়ে এক কৰিডৰ হিচাপে ব্যৱহাৰ কৰি অহাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ইয়াত বিশেষ দৃষ্টি ৰাখিছে। উল্লেখ্য যে আজিৰ দিনটোতে চৰাইদেউ জিলাৰ সোণাৰীত টাই আহোম ছাত্ৰ সন্থাই জিলাখনক ড্ৰাগছ মুক্ত কৰাৰ বাবে প্ৰশাসনক দাবী জনাইছিল। আনহাতে চৰাইদেউ আৰক্ষীয়ে কালি 2 পৰিমাণৰ ড্ৰাগছসহ 2 লোকক আটক কৰিছিল।
1: যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস উপলক্ষে পি এম শ্ৰী ফেচুৱাল জয়শ্ৰী উচ্চ মাধ্যম

0: প্ৰাথমিক বিদ্যালয়ত আজি এটা সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰে। ছাত্ৰ ছাত্ৰীৰ মাজত জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু বহনক্ষম জীৱনধাৰাৰ গুৰুত্ব সন্দৰ্ভত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আয়োজন কৰা এই অনুষ্ঠানত ভালেসংখ্যক শিক্ষাৰ্থী, শিক্ষক শিক্ষয়িত্ৰী আৰু বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে। এই দিৱস উদযাপনৰ অংশ হিচাপে গছপুলি ৰোপণ, কুইজ, চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে অন্যান্য কাৰ্যসূচীও অনুষ্ঠিত হয়। শিক্ষাৰ্থীসকলে প্ৰকৃতি, বন আৰু পৰিৱেশ সংৰক্ষণ বিষয়ক সজাগতা আৰু সৃজনশীলতা প্ৰদৰ্শন কৰা বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে চেন্নাই ছুপাৰ কিংছক 89 ৰাণত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। উমৈহতীয়া দেৱানী বিধি প্ৰণয়ন আৰু ৰূপায়ণ কৰিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য প্ৰকাশ। উৎকোচ লৈ হাতেলোতে গ্ৰেপ্তাৰ হোৱা অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বাসগৃহ দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ অভিযান। ৰাজ্যৰ পৰিবহন আন্তঃগাঁথনিত নৱতম সংযোজনেৰে আজি গুৱাহাটীত ডঃ শ্যামা প্ৰসাদ মুখাৰ্জী উড়ন সেতু উদ্বোধন। বৰাক উপত্যকাৰ কৰ্কট ৰোগীসকলৰ কাৰণে আশাৰ ৰেঙনি কঢ়িয়াই কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত কেমোথেৰাপী আৰম্ভ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।
1: শ্ৰোতা, আপ সুন ৰহে থে আকাশবাণী কে গুৱাহাটী কেন্দ্ৰ সে সন্ধিয়াৰ আঞ্চলিক বাতৰি। ফ্ৰিকুৱেন্সি মডুলেশ্যন 100.2 MHz পৰ আকাশবাণী কে য়ে হাফলং কেন্দ্ৰ হে। স্থানীয় ভাষাও কে কার্যক্রম কো জারি রাখতে হুয়ে আইয়ে সুনতে হ্যাঁ প্রদীপ হাফলংবার ওর উনকে সাথীয় কে পেশ কিয়ে হুয়ে কুছ ডিমাসা আধুনিক গীত।